0: FM Dragon Band.
1: 103
0: MHz. News, music, and entertainment.
1: FM Dragon Band.
0: FM 103 MHz.
2: 이투 아카시바니 고히마. 헬스 앤 패밀리 웰페어 프로그램 데 아쿠솝 마누케 스와갓 크리디아세 아지 아마르 헬스 앤 패밀리 웰페어 프로그램 데 닥터 케비 리나 가이네콜로지스트 로갓 에타 마이키 페테 바차 부키아 소모에 키 쿠르부 라게 아로 키나 쿠르부 데 라게 이투 오포 인터뷰 로아 프로그램 에타 পুইলা ভাগটো শুনিবলৈ পাব আজি মোলা সামনেৰে আহি কিনে আছে ডক্টৰ কেভি লিনা কোনেহে গাইনেকলজিষ্ট স্পেচিয়েলিষ্ট আছে তাৰ লগতে আমাখান মাইকী বেলেগ মানুহখান পেটে বাচ্চা পখীয়া সময়তে আমাখান কি কৰিবলৈ লাগে কি নকৰিবলৈ লাগে এইটো লগা ওপৰতে তাৰ লগতে কথা বতৰা কৰা হ'ব তো ডক্টৰ আপোনাৰ সময় পাই কিনে আজি আমাখানকে এইটো খান লগা ওপৰ কৈ দিবলৈ কাৰণে থকা নিবলৈ বেছি খুচি জনাই দি আছে সবচে পহিলা আমি জানিবলৈ মন থকা ধৰিলে বেছি মানুহে মাইকী মানুহখান ধৰিলেতো বাচ্চা পেটে থাকি আছে বোলেতো খুচি লগা বি থাকে আৰু বেছি মানুহে ভুহিবি থাকে কেনেকুৱা হ'ব কি কৰিলে ভাল আছে কি নকৰিলে ভাল আছে নহ'লে বি অলপ মানুহখান বাৰাবি এইটো নকৰিব লাগে দেই এইটো কৰিবলৈ লাগে দেই বেছি এডভাইচ দিয়া বি থাকে তো আপোনাৰ বাহে আমাখানকে পেটে বাচ্চা বুকিয়া সময়তে কি কৰিবলৈ লাগে আৰু কি নকৰিবলৈ লাগে এইটো কাৰণে অলপ কৈ দিলে বেছি খুচি হ'ব
3: এইটো কি কৰিব লাগে কি নকৰিব লাগে এইটো বি বেছি ব্ৰড বেছি ডাঙৰ কথা আছে এইটো কাৰণে মই কান কি খাব লাগে নহ'লে কি মই কান লগা ডেইলি ৰুটিন দিয়ে কি কৰিব লাগে এইটো কাৰণ হিচাপ পাৰ কৰিলে ভাল হ'ব এইটো ফাৰ্ষ্ট মই কাৰণ ডিছকাছ কৰিবলৈ মন যায় আৰু প্ৰেগনেঞ্চিটো মাইকী খান চব মানুহবি হয় চাদি হোৱা মানুহ খান এনেকুৱা কথা থাকি কিনে এইটো একো নহয় চাইলিবি নাচাইলিবি একো নহয় এনেকুৱা ভাৱনাবি কৰি থাকে হ'লেবি ভাল পৰা চাই থাকিলেতো কমপ্লিকেশ্যন কাৰণ কেতিয়াবা মই কাৰণ ভাৱনা নকৰা কাৰণ দিগদাৰি পোৱা কাৰণ বি আহে এইটো কাৰণে এইটো কাৰণ নহ'বলৈ কাৰণে ভাল পৰা চাই থাকে আৰু চবচে ভাল আছে আৰু মই কাৰণ খা কাৰণ বি এইটো কাৰণ খাব লাগে এইটো কাৰণ নাখাব লাগে এইটো কাৰণ একটা দুইটা আছে নাখা লাদে পৰা ষ্টাৰ্ট কৰিছোঁ বুলিতো ফ্ৰুটছ কাৰণ কোনোবা পাপায়া গৈনে একটা থাকে পাপিতা গৈনে হিন্দী দি এনে কয় নহ'লে কোনোবা কবিতা এনে কয় এইটো কাৰণতো প্ৰেগনেঞ্চি কোনোবাটো খাইলে বি একো নহয় এনে থাকে কোনোবাটো খাইলে একটা ছোটো একটা পিচ একটা খাইলে বি প্ৰেগনেঞ্চি বি ঘিৰি যায় মিছকেৰেজ হৈ যায় এনা কাৰণ বি দেখিছে আৰু কোনোবাটো বাচ্চা 8 মহিনা 9 মহিনাতে থকা টাইমতে বি এইটো কাৰণ খাই থাকিছোঁ বুলিতো পেটে বাচ্চা গিৰি যায় বাচ্চা মৰি যায় এনেকুৱা কাৰণ বি দেখিছে তো এনে কবিতাটো নাখা তাকে ভাল আছে প্ৰেগনেঞ্চি টাইমতে আৰু মানুহখান কয় কেকৰা কাৰণ বি নাখাবি নহ'লে পাইনএপল কাৰণ বি নাখাবি এনেকুৱা কৈ থাকে কিন্তু কেকৰা কাৰণ কোনোবা নহ'লে কোনোবাটো মাছ আলাক আলাক খান বি নহ'লে কিবা কিবি আন্দা খান বি খাইলে বি এলাৰ্জি হোৱালা টাইম বি থাকে কোনোবাটো মৌ বি খায় এইটো কাৰণ খা টাইম দিয়ে কোনোবাটো মিছকেৰেজ বি হৈ যায় কি কি খাই কিনে মই কাৰণ এলাৰ্জি ওলাইছোঁ বুলিতো এইটো অলপ ডেঞ্জাৰ আছে সেইটো কাৰণে চব মানুহে এইটো কাৰণটো খাব নাপাৰে মই কাৰণে এইটো খাইছোঁ বোলে এলাৰ্জি হৈ যায়ও এনে জানিছে বুলিতো এইটো নাখায়ে ভাল আছে আৰু পাইনএপল খানটো কি কাৰণে কোনোবাটো নাখাবি কৈ থাকে আৰু পাইনএপলটো একো নহয় এনেকুৱা বি থাকে কিন্তু পাইনএপল খান আৰু চিনি চামান বেছি থাকে কাৰণ ফ্ৰুটছ খান বি চিনি চামান বেছি থাকে কাৰণ মই চিনি বেছি খাই আছোঁ বুলিতো প্ৰেগনেঞ্চি বি প্ৰব্লেম হৈ যায় গলতি হৈ যায় কেতিয়াবা এনেকুৱা হৈ কিনে বাচ্চা বি পেটে মৰি যায় আগে 8 মহিনা 9 মহিনাত নিচিনাত থাকিলে বি আৰু খালা চামান খানটো মোৰ পুৰণা জামানা বাবা খান চবে একো হিচাপ বি নকৰিনে খাই কিনে আহিছে কিন্তু তাইখানটো একো প্ৰব্লেম বি নাথাকে নিচিনা এনে বি থাকে কি কাৰণে এনেকুৱা আছে বুলিতো তাইখানটো একদিন দেৱি 10 ঘণ্টা 12 ঘণ্টা এক্সাৰচাইজ কৰাৰ নিচিনা খেতি দি যাব কাম কৰিব এনেকুৱা কৰা খান কাৰণে বি অলপতো তাইখান গাঁও মঞ্চ বি ঠিক থাকি কিনে হৈ যায় কিন্তু আমি খানটো

0: Moina ek hafta no yena no moina 10 hafta tak rukhibole pare kintu itula time par ho jole do aru liver pain start korule na hole delivery hole dikda ho jay complication ho jay
1: acha acha
2: to aji amar health and family welfare program de hunibo paise Dr. Kevin Lina kunhe gynecologist ase tar logote ma ekta pete bacha bukhya somoy কি কৰিব লাগে কি নকৰিব লাগে এইটো পইলা ভাগটো শুনিব পাইছে আজি কাৰণে হেলথ এণ্ড ফেমিলি ৱেলফেয়াৰ প্ৰগ্ৰাম ইমানতে শেষ কৰি দি আছে
3: আনিয়াং মিজৰগো এইচ আই ভি দিশো এইডছ জিপ্তব দিশো আদনাদব ইয়াকজান কামচি ইমা ইয়াকচু ইয়াকটিঙে সুধে এইচ আই ভি টুকচু কিৰ মিজৰবয়ো আলিম কন্দ জিছ
4: Apa pulimro employment amakya healthcare disho bubu bodoshimo bochin HIV dukse girmi zirbokya kinzung de alaki ju yakzan hode kumdo jicho
3: kinzung mulaki lomi kalang isana sakamana
4: hayushak ju nagaland state aids control society hode hamba arjicho
5: food intolerance aro allergies laga symptoms tu vomiting diarrhea pet bika skin rashes chehra jiba aro lips phulija সাস লবলে দুখ পা খান আছে ইটু খান লাগা কারণটো খা লোৱা কোনবা গাঁৱতে নামিলা কারণে হব পাৰে খা লোৱা পেকেটতে কোনবা ইনগ্ৰিডিয়েণ্টছ গাঁৱতে নামিলা লগা জানকাৰী খান লিখি কিনে থকাটো ভাল পাৰা পুৰি লবি ইটু লিখা খানটো ইনিগা হব পাৰে মে কণ্টেণ্ট এলাৰ্জেন নহলেবি লেকটজ ফ্ৰী গ্লুটেন ফ্ৰী খা লোৱা গাঁৱতে নামিলা খানটো নাকিনিবি যোন খান লেকটজ ইনটলৰেণ্ট আছে তাই খান দুধ আৰু দুধ পৰা বনা চামান খান নাখাব লাগে আৰু গ্লুটেন ইনটলৰেণ্ট থকা খানটো আটা ময়দা খান নাখাব লাগে খা লোৱা পৰা এলাৰ্জিক ৰিয়েকশ্যনছ বেছি হলে ডক্টৰৰ লগতে চাই লবি এইটো জানকাৰী দি আছে ফুড ছেফটি অথৰিটি নাগালেণ্ড
6: FM Dragoban News, music and entertainment FM 103 megahertz
7: Hello lovely listeners, welcome back once again to another brand new edition of Good Morning Nagaland. Here with me, you are Ajay Rangdi in the studio and this is coming to you live from the studios of Akashwani Kohima. Alright, with that being said, I hope you're all having a wonderful, beautiful morning. And also, I really hope that you all have a sweet smile on your faces because we want you all to be happy. And also, we want to really let you know that we appreciate you tuning in right now. I hope this will make your morning tastier, sweeter, more just happier, okay? So, yes, if you have any thoughts, feedback, suggestions, this is the time you can share with us. If you have some words of encouragement, love, laughter, wisdom, you can definitely mention that. Or if you just want to drop by and wish all a very good morning, you're more than welcome to do that as well. We'd really appreciate you if you do make it a point to send us a wonderful text and we will go through it together. With that being said, I have some fun facts here for you and also lots of music. So let's tune in and listen to the first one, that is Lady Gaga and Bradley Cooper with Shallow.

0: de-risking of the world is as impactful, as far-reaching as possible.
1: The Enforcement Directorate has registered a case against Gamescraft Technologies Limited and its associated entities over allegations of cheating and fraud related to online real money gaming platforms. The case is based on multiple FIRs filed against the company and its founders in connection with allegations of cheating and fraud. ED said there are multiple FIRs registered against the company related to suicide committed by the victims. Minister of State for External Affairs Keerthivardhan Singh has said India's approach to migration is guided by the core operational principles of protection of migrants, comprehensive governance across the migration life cycle, and strong international cooperation. And with that, we end this news bulletin.
2: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
3: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
2: তাৰ মানে
3: মানেটো হ'ল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
2: তাত কি হয়
3: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহ'লেতো গাখীৰতে মহৰ খুটি
2: মানে
3: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
2: তেতিয়াহ'লে টনি মৰাটো তোৰ এক্তিয়াৰ
4: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
5: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া শুনক আধুনিক গীতৰ অনুষ্ঠান আজিৰ অনুষ্ঠানত লোকনাথ গোস্বামীৰ কণ্ঠৰ গীত শুনাবলৈ লৈছো শিল্পীৰ কণ্ঠত প্ৰথমে এয়া বিষ্ণুপ্ৰসাদ ৰাভা ৰচিত এটি গীত

শ্ৰোতাসকলে আধুনিক গীত শুনিছে লোকনাথ গোস্বামীৰ কণ্ঠত। শিল্পীৰ কণ্ঠত এইবাৰ নিৰ্মল প্ৰভা বৰদলৈ ৰচিত এটি গীত।

ইমানপৰে লোকনাথ গোস্বামীৰ কণ্ঠৰ দুটি আধুনিক গীত শুনিলে। গীতৰ কথা আছিল ক্ৰমে বিষ্ণুপ্ৰসাদ ৰাভা আৰু নিৰ্মল প্ৰভা বৰদলৈৰ। শিল্পীৰ কণ্ঠৰ গীত পুনৰ শুনিবলৈ পাব আজি সন্ধিয়া 7:45। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক অম্বিকা নাথ ওজা আৰু সংগীসকলৰ কণ্ঠৰ ওজাপালি।

ইমানপৰে অম্বিকানাথ ওজা আৰু সংগীসকলৰ কণ্ঠৰ ওজাপালি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক শংকৰ মাহাতেৰ ড্ৰাম বাদন।

0: ইমান পৰে শংকৰ মাহাতেৰ গ্ৰাম বাদন শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 1:40 বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি সৈতে মই পংকজ নন্দ ভট্টাচাৰ্য। এতিয়াৰ প্ৰধান বাতৰিসমূহ হৈছে, গুজৰাটৰ সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণ উদ্বোধনৰ 75 বছৰ উপলক্ষে আয়োজিত অনুষ্ঠানত যোগ দিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 11 মে'ত মন্দিৰটোলৈ যাব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে ভাৰতে মুঠ গোলকীয় বিকাশৰ 17% অৱদান আগবঢ়াইছে বুলি প্ৰকাশ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত আজি কলকাতাত হ'বলগীয়া পশ্চিমবংগৰ বিজেপিৰ নৱনিৰ্বাচিত বিধায়কসকলৰ বৈঠকত বিধায়িনী গোটৰ নেতা বাছনি কৰা হ'ব। আকাশবাণীৰ 90 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশৰ আটাইবোৰ আকাশবাণী কেন্দ্ৰতে আজি মাৰাথন আৰু ৱাকাথনৰ আয়োজন কৰা হয়। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। গুজৰাটৰ সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণ উদ্বোধনৰ 75 বছৰ উপলক্ষে আয়োজিত অনুষ্ঠানত যোগ দিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 11 মে'ত মন্দিৰটোলৈ যাব। পুনৰ নিৰ্মিত সোমনাথ মন্দিৰ 1951 চনত তদানীন্তন ৰাষ্ট্ৰপতি ডঃ ৰাজেন্দ্ৰ প্ৰসাদে উদ্বোধন কৰিছিল। প্ৰধানমন্ত্ৰীয়ে আজি এই তথ্যক লৈ দেশৰ বহুকেইখন আগশাৰীৰ বাতৰি কাকতত প্ৰবন্ধ লিখিছে। এই প্ৰবন্ধত তেওঁ উল্লেখ কৰিছে যে কেইমাহমানৰ ভিতৰতে সোমনাথ মন্দিৰৰ সৈতে জড়িত 2টা অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ পাই তেওঁ কৃতাৰ্থ অনুভৱ কৰিছে। চলিত বছৰৰ আৰম্ভণিতে সোমনাথ মন্দিৰত আয়োজিত সোমনাথ স্বাভিমান পৰ্বত প্ৰধানমন্ত্ৰী মোদীয়ে অংশগ্ৰহণ কৰিছিল। এই মন্দিৰত হোৱা প্ৰথম আক্ৰমণৰ 1000 বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে এই পৰ্বৰ আয়োজন কৰা হৈছিল। প্ৰধানমন্ত্ৰীয়ে সোমনাথ মন্দিৰক ভাৰতৰ সভ্যতাৰ শক্তি আৰু প্ৰতীক হিচাপে অভিহিত কৰে। তেওঁ কয় যে এই মন্দিৰৰ যাত্ৰাই ধবংসৰ পৰা সৃষ্টিলৈ উত্তৰণ হোৱা বিশেষ মুহূৰ্তক প্ৰতিনিধিত্ব কৰি আহিছে আৰু বাৰম্বাৰ আক্ৰমণ কৰি ধবংস কৰাৰ পাছতো কিদৰে বিশ্বাস আৰু সংস্কৃতিয়ে মূৰ দাঙি থিয় হৈ থাকিব পাৰে সেয়াই প্ৰতীয়মান কৰি আহিছে। প্ৰধানমন্ত্ৰীয়ে এই প্ৰসংগত স্বাধীনতাৰ পাছত সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণত ভাৰতৰ লৌহ মানৱ খ্যাত চৰ্দাৰ বল্লভভাই পেটেলৰ ভূমিকাক স্মৰণ কৰে। শ্ৰীমোদীয়ে কয় যে সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণক ৰাষ্ট্ৰীয় কৰ্তব্য হিচাপে চৰ্দাৰ পেটেলে দৃঢ়তাৰে অনুভৱ কৰিছিল। প্ৰধানমন্ত্ৰীয়ে সোমনাথ মন্দিৰৰ কাহিনীক চৰকাৰৰ বিকাশ আৰু ঐতিহ্যৰ দৃষ্টিভংগীৰ সৈতে সংগত কৰে। এই দৃষ্টিভংগীয়ে ঐতিহ্যৰ সংৰক্ষণৰ সমান্তৰালকৈ বিকাশ সাধনত গুৰুত্ব দিয়ে। তেওঁ কয় যে মন্দিৰটোৰ ইতিহাসৰ সৈতে জড়িত সাহস আৰু ত্যাগক সন্মান জনোৱাৰ অৰ্থে সোমনাথ মন্দিৰত অহা 1000 দিনত বিশেষ প্ৰাৰ্থনা অনুষ্ঠিত হ'ব। দেশবাসীক সোমনাথ মন্দিৰ দৰ্শন কৰি দেশৰ সভ্যতাৰ অক্ষয় প্ৰেৰণা অনুভৱ কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে আহ্বান জনায়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে গোলকীয় আৰ্থিক স্থিৰতাৰ স্তম্ভ হিচাপে ভাৰতৰ বৰ্ধিত ভূমিকা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰি আন্তঃৰাষ্ট্ৰীয় সমৃদ্ধিৰ ক্ষেত্ৰত দেশৰ গুৰুত্বপূৰ্ণ অৱদানৰ বিষয়ে উল্লেখ কৰে। ছুৰিনাম ভ্ৰমণলৈ যোৱা বৈদেশিক পৰিক্ৰমা মন্ত্ৰীগৰাকীয়ে দেশখনৰ বিভিন্ন খণ্ডৰ প্ৰতিনিধিসকলক উদ্দেশ্যি দিয়া ভাষণত এই কথা প্ৰকাশ কৰে। ডঃ জয়শংকৰে শেহতীয়া কিছু তথ্যৰ বিষয়ে অৱগত কৰি কয় যে চলিত বৰ্ষত গোলকীয় বিকাশৰ দিশত আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিৰ প্ৰত্যাশা অনুসৰি ভাৰতে মুঠ গোলকীয় বিকাশৰ 17% অৱদান আগবঢ়াইছে। ইয়াৰ জৰিয়তে এই কথা স্পষ্ট হয় যে ভাৰতে 2026ৰ গোলকীয় প্ৰকৃত মুঠ ঘৰুৱা উৎপাদন বৃদ্ধিত 17%ৰ গুৰুত্বপূৰ্ণ অৰিহণাৰে বিশ্বৰ দ্ৰুত বিকশিত অৰ্থনীতি হিচাপে নিজৰ স্থিতি বজাই ৰাখিছে।
2: India contributes to the 17% of the total global growth. We help to de-risk the international economy. We help to give more possibilities. We are creating more options. We are today negotiating and concluding more free trade agreements for countries to avail of it. And along with that, we are trying to create a global footprint so that our impact on the international economy and the de-risking of the world is as

0: impactful, as far-reaching as possible.
1: ডক্টৰ জয়শংকৰে লগতে উল্লেখ কৰে যে ভাৰতে আন্তঃৰাষ্ট্ৰীয় অৰ্থব্যৱস্থাৰ সমস্যা সমাধানত সহযোগিতা আগবঢ়াইছে আৰু নিজৰ মিত্ৰ দেশসমূহৰ বাবে বিকল্প ব্যৱস্থা গঢ়ি তুলিছে। কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা কষ্টাৰিকাৰ ছান জছত উপস্থিত হৈছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ দেশখনৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি লৌৰা ভাৰ্জিনিয়া ফাৰ্নাণ্ডেজ ডেলগাডোৰ শপতগ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰতিনিধিত্ব কৰিব। শ্ৰীমাৰ্ঘেৰিটাই দেশখনৰ বিভিন্ন চৰকাৰী লোক, আগশাৰী ব্যৱসায়ী আৰু প্ৰৱাসী ভাৰতীয়সকলকো সাক্ষাৎ কৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত আজি কলকাতাত হ'বলগীয়া পশ্চিমবংগৰ বিজেপিৰ নৱনিৰ্বাচিত বিধায়কসকলৰ বৈঠকত বিধায়িনী গোটৰ নেতা বাছনি কৰা হ'ব। ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী আৰু মন্ত্ৰীসভাৰ সদস্যসকলে কাইলৈ কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰৰ জন্মবাৰ্ষিকীৰ দিনা শপত গ্ৰহণ কৰিব। কলকাতাৰ ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত নতুন মন্ত্ৰীসভাৰ শপত গ্ৰহণৰ প্ৰস্তুতি পূৰ্ণগতিত চলি আছে। শপত গ্ৰহণৰ বাবে কটকটীয়া সুৰক্ষাৰ ব্যৱস্থা কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ জ্যেষ্ঠ নেতা আৰু বিজেপি শাসিত ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰী তথা উপ মুখ্যমন্ত্ৰীসকল শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ কথা। বিজেপিৰ জ্যেষ্ঠ নেতা ডঃ হিমন্ত বিশ্ব শৰ্মাই শপতগ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি কলকাতালৈ ৰাওনা হ'ব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাই আজি আগশাৰীৰ স্বাস্থ্যসেৱা ব্যৱস্থা শক্তিশালী কৰাৰ বাবে প্ৰাথমিক স্বাস্থ্য গোটসমূহৰ সংহত প্ৰশিক্ষণ কাৰ্যসূচী মুকলি কৰে। এই প্ৰশিক্ষণে আগশাৰীৰ স্বাস্থ্যকৰ্মীসকলক দেশৰ প্ৰান্তীয় অঞ্চল পৰ্যন্ত চিকিৎসা সেৱা প্ৰদানত সহায় কৰিব বুলি আশা কৰা হৈছে। স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে বিগত বছৰসমূহত প্ৰাথমিক স্বাস্থ্যসেৱা শক্তিশালী কৰাত গুৰুত্ব আৰোপ কৰা হৈছে। মন্ত্ৰালয়ে প্ৰকাশ কৰে যে গুণগত স্বাস্থ্যসেৱা প্ৰদান, উন্নত সুবিধা লাভৰ ক্ষেত্ৰত থকা অসুবিধাসমূহ দূৰ কৰা তথা স্বাস্থ্য ব্যৱস্থাৰ প্ৰতি জনসাধাৰণৰ আস্থা শক্তিশালী কৰাৰ বাবে এটা সুপ্ৰশিক্ষিত আৰু আত্মবিশ্বাসী প্ৰাথমিক স্বাস্থ্যকৰ্মীৰ গোটৰ অতি প্ৰয়োজন। এই উদ্দেশ্য আগত ৰাখিয়েই প্ৰাথমিক স্বাস্থ্যকৰ্মীসকলৰ বাবে সংহত প্ৰশিক্ষণ কাৰ্যসূচী মুকলি কৰা হৈছে বুলি মন্ত্ৰালয়ে প্ৰকাশ কৰে। আকাশবাণীৰ 90 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে আজি ৰাষ্ট্ৰীয় ৰাজধানীত মাৰাথনৰ আয়োজন কৰা হয়। আকাশবাণী ভৱনৰ পৰা আৰম্ভ হোৱা মাৰাথনত কৃষি ভৱন, ৰেল ভৱন আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ভৱনক সামৰি প্ৰায় 3.5 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰা হয়। এই মাৰাথনত আকাশবাণী, দূৰদৰ্শন আৰু প্ৰচাৰ ভাৰতীৰ সমূহ বিষয়াবৰ্গ তথা তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে অংশগ্ৰহণ কৰে। প্ৰচাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ দ্বিবেদী আৰু আকাশবাণীৰ সঞ্চালক প্ৰধান ৰাজীৱ কুমাৰ জৈনে মাৰাথনত অংশ লয়। আকাশবাণীৰ 90 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে দেশৰ আটাইবোৰ আকাশবাণী কেন্দ্ৰতে মাৰাথন আৰু ৱাকাথনৰ আয়োজন কৰা হয়। দেশজোৰা উদযাপনৰ অংশ হিচাপে আজি আকাশবাণী গুৱাহাটীয়েও ৱাকাথনৰ আয়োজন কৰে। আকাশবাণী গুৱাহাটীৰ চৌহদৰ পৰা আৰম্ভ হোৱা এই ৱাকাথনত কেন্দ্ৰটোৰ সকলো বিষয়া কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰে। প্ৰচাৰ ভাৰতীৰ মুখ্য কাৰ্যবাহী বিষয়া গৌৰৱ দ্বিবেদীয়ে এই মাৰাথনে জনসাধাৰণৰ মাজলৈ শৰীৰ চৰ্চা অভিযানৰ বাৰ্তা লৈ যাব বুলি উল্লেখ কৰে।
2: इस साल 90 वर्ष पूरे करने के उपलक्ष्य में विभिन्न कार्यक्रम आकाशवाणी में आयोजित किए जा रहे हैं। हमारे पूरे देश में जितने भी स्टेशन हैं, जो देश में फिटनेस की एक मूवमेंट माननीय प्रधानमंत्री जी के आह्वान पर आरंभ हुई, उसका संदेश भी लोगों तक ले जाने के लिए ये उस कड़ी में एक कदम था कि आकाशवाणी से जैसे आपका लगाव पिछले 9 दशकों से बना हुआ है, आने वाले समय में भी वैसे ही बना रहे।
1: আকাশবাণীৰ সঞ্চালক প্ৰধান ৰাজীৱ কুমাৰ জৈনে কয় যে চলিত মাহত দেশৰ 232টা আকাশবাণী কেন্দ্ৰত এলানি কাৰ্যসূচীৰ আয়োজন কৰা হ'ব। ৰাজহুৱা প্ৰচাৰ মাধ্যম হিচাপে আকাশবাণীয়ে আগবঢ়াই অহা অৱদানক স্বীকৃতি দি এই উদযাপন কৰা হৈছে বুলি সঞ্চালক প্ৰধানগৰাকীয়ে উল্লেখ কৰে।
3: ब्रॉडकास्टर होने के नाते जब इस तरह का कार्यक्रम हम करते हैं तो इसका संदेश दूर दूर तक, सुदूर प्रदेश तक पहुंचता है और ये एक बहुत बड़ा उदाहरण होगा।
4: देश भर में जो हमारे 232 मुख्य केंद्र हैं, उन पर ये आयोजन इस महीने आयोजित होगा और ये उत्सव है। हम देश की सेवा में जो आकाशवाणी का योगदान रहा है, उस योगदान को सेलिब्रेट कर रहे हैं।
1: এই কাৰ্যসূচীৰ জৰিয়তে চৰকাৰৰ সুস্থ আৰু সক্ৰিয় ভাৰত দৰ্শনৰ সমান্তৰালভাৱে শৰীৰ চৰ্চা, জনসাধাৰণৰ অংশগ্ৰহণ আৰু ৰাষ্ট্ৰীয় একতাৰ বাৰ্তা প্ৰচাৰৰ লক্ষ্য লোৱা হৈছে। 1936 চনত প্ৰতিষ্ঠা লাভ কৰা আকাশবাণীয়ে দেশৰ অন্যতম বিশ্বাসযোগ্য প্ৰচাৰ মঞ্চ হিচাপে নিৰন্তৰ সেৱা আগবঢ়াই আহিছে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা লক্ষ্ণৌৰ একোনা ষ্টেডিয়ামত অনুষ্ঠিত এখন বৰ্ষা বিঘ্নিত খেলত লক্ষ্ণৌৰ ছুপাৰ জায়েণ্টছে

ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুক 9 ৰাণত পৰাস্ত কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। গুজৰাটৰ সোমনাথ মন্দিৰৰ পুনৰ নিৰ্মাণ উদ্বোধনৰ 75 বছৰ উপলক্ষে আয়োজিত অনুষ্ঠানত যোগ দিবলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 11 মে'ত মন্দিৰলৈ যাব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰে ভাৰতে মুঠ গোলকীয় বিকাশৰ 17% অৱদান আগবঢ়াইছে বুলি প্ৰকাশ কৰিছে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত আজি কলকাতাত হ'বলগীয়া পশ্চিমবংগৰ বিজেপিৰ নৱনিৰ্বাচিত বিধায়কসকলৰ বৈঠকত বিধায়িনী গোটৰ নেতা বাছনি কৰা হ'ব। আকাশবাণীৰ 90 বছৰ উপলক্ষে দেশৰ আটাইবোৰ আকাশবাণী কেন্দ্ৰতে আজি মাৰাথন আৰু ৱাকাথনৰ আয়োজন কৰা হয়। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি

0: a point, and the status of traffic is light at southbound with the alternate route at Box Cutting to NHAK to Census Point and from Pulpari to Kuchize Ground to Raza Point. From Raza Point to Census Point, the status of traffic is heavy, but at north and southbound, the alternate route is at Census Point to NHAK. From High School Junction to Census Point, the status of traffic is light at northbound with the alternate route at Billy Graham Road to DVS, and the status of traffic is heavy at southbound with the alternate route at High School Junction to D Model Road. From NHK Junction to Census Point, the status of traffic is light but at north and southbound. The alternate route is at TCP to Russell Point. That's the traffic update. Stay tuned for our Rural Connect, and that'll be followed by our local artist.
1: White clover, it is a leguminous green color, takya mol laga crop ekta ase. Aro itu white clover duti ta kisim ase. Ekta du choto jati ekta du dangor aro dusra du hile du olop intermediate ini amati. Choto ula du hile du ta laga uncha du hile du 3 inches iman ulai aro grosor nolbi kheti khande pai theke. Large type clover, itu du hile du ladino white clover ini abi mati theke. Aro talaka patahan duhile du dangor ulai aro phu duhile du bishi deri bra phuli thake aro sidda uthe large white clover itu duhile du guruhan jaigine iman du nakhae intermediate type clover itu duhile du olop dangor thake aro phu ula duhile du pata aro talaka size itu han duhile du small clover aro large clover itu han la majote thake aro itu jati duhile du stalons কই থাকে বেশি থাকে আৰু তাৰ লগা পাতা অলপ নিচে খান্দু হলেতো বেছি ওলায় আৰু ইটোতো হলেতো গুৰু খান যাই কিনে বি খাব পাৰে ক্লোভাৰ ক্ৰপ ইটোতো হলে ৰুট নুডলছ ইটো ওলায় কিনিম দে হলেতো চিম্বায়টিক ৰিলেশ্যনশ্বিপ ৰিজোবিয়াম ট্ৰিফলি আৰু এটমস্ফিয়াৰিক নাইট্ৰজেন ইটো ফিক্স কৰে 200 পৰা 400 kg নাইট্ৰজেন একটা হেক্টৰে একটা চাল দে ইমান ওলাই দিয়ে ক্লোভাৰ ক্ৰপটো হলেতো নাইট্ৰজেন এইটো মাটিৰ ভিতৰতে ফিক্স কৰি কিনে টানি কিনে ৰাখি দিয়ে আৰু মাটি লামো এইটো বি ভৰাই দিয়ে ক্লোভাৰ ক্ৰপ এইটো সান্দু হ'লেতো গৰম জেগা এইটো সান্দু বি ওলায় আৰু বৰষুণ পানী গিৰি থাকে ইনিয়া জেগাতে বি ভাল পৰা ওলায় কিন্তু বৰষুণ পানী একদম নাগিৰা চোখা জেগাতেতো হ'লে ভাল পৰা নাওলায় যোনটো জেগাতে বৰষুণ পানী 750 mm আৰু ওচাইটো 700 meters ইনিয়া থাকে এইটোতে হোৱাইট ক্লোভাৰ এইটোতো ভাল পৰা ওলাব পাৰে এইটো ক্লোভাৰ ক্ৰপটো হ'লেতো পানী জমা নোহোৱা লগা মাটি আৰু মল থাকিয়া আৰু অলপ এচিড থাকিয়া পিএইচ লেভেলটো 5.0 বা 6.5 থাকিয়া ইনিয়া জেগাতে ভাল পৰা ওলায় আমি খান ধান খেতি কৰি লোৱা পিছেদে আৰু কাটি লোৱা পিছেদেতো চাউল ভাঙিয়া এইটো খান বি ওলায় ঠিক পৰা পুচি যা ফাৰ্মিয়াৰ্ড মেনু এইটো খান বি মোখান খেতি বনালা সময়তে এইটো খান বি লগাবলৈ লাগে তাৰ লগা বীজন হালিবলৈ লা বিচনা এইটোতো হ'লেতো ভাল পৰা বনাই নে ৰাখিবলৈ লাগে ক্লোভাৰ ক্ৰপটো হ'লে একটা হেক্টৰতে তাৰ লগা বীজন 2.5 kg ইমানটো লগাব পাৰে আৰু মোহান তাৰ লগা বীজনটো হ'লেতো অক্টোবৰ নৱেম্বৰ লগা মহিনাতে লগা চুৰু হয় বীজন হালিবলৈ লা জেগাটো হ'লেতো 1 cm পৰা লৈ কিনে 1.5 cm ইনিয়া নিচে খুন্দি কিনে ঢালি ল'বলৈ লাগে আৰু এইটো বীজন খানটো মাটিতে নাহালি আগিৰে চবচে আগিয়েতো হ'লে ৰিজোবিয়াম ট্ৰিফলি এইটোৰ পৰা বিজাই দি কিনে এইটো পিছেদি সি লগাবলৈ দৰকাৰ আছে আমি খান ধান কাটি লোৱা পিছেদে হোৱাইট ক্লোভাৰ লগা বীজন এইটো খানটো হ'লেতো ছেকেণ্ড উইক অক্টোবৰ ফিনি মোখান লগাই দিলে বি ভাল আছে ক্লোভাৰ লগা ছিডছ নহ'লে বি বীজন এইটো খানটো হ'লেতো ছোট থাকে আৰু হালকা থাকে এইটো নিমিতে চাই কিনে চব জেগাতে পুঞ্চিবলৈ কোচিছ কৰিলে লাগে কিন্তু বীজন নহ'লে আগতে বালিৰ পৰা অলপ মিলাই কিনে এইটো পিছতে বীজন খানটো ইকুৱেলি পাৰ্টে এইটো খেতি খান্দে লগাই দিবলৈ লাগে ক্লোভাৰটো হ'লেতো পালম্বৰ কম্পজিট 1 এইটো চলাই থাকে এইটোতো হ'লেতো তাৰ লগা পাতাটো ডাঙৰ লম্বা থাকে আৰু উঞ্চা প্ৰটিন লা কণ্টেণ্ট 23% CP ইমানটো ওলাই থাকে আৰু খেতিতে ঠিক পৰা পুচি যা ফাৰ্মিয়াৰ্ড মেনিয়ৰ এইটোতো হ'লে একটা হেক্টৰে 5টা টন এইটোতো হ'লে ফাইনো মাটি বনাই থাকে লগা সময়তে হালি দিবলৈ লাগে বীজন নহ'লে আগতে একবাৰ পানী পৰা অলপ ভিজাই দিব এইটো পিছতে 10 দিনৰ আগতে মোখান নাকাটি আগতে 10 দিনৰ আগতে আৰু একবাৰ পানী হালি দিবলৈ দৰকাৰ আছে 75 days হোৱা পিছতে মোখান ক্লোভাৰ এইটোতো হ'লেতো ওলাই

soil conservation mane mati joton kurine rakhia itu du hele du mati loine polai ja itu han kare kruile nimide aro kheti de mol aro fertilizer itu han dia aro thik ba crop rotation itu chola irrigation pani dia aro nala pani loine pola itu han du hele du mati la productivity aku bharai dia la ase aro itu mati manage kriya laga practice tarika itu han du hele du mati laga mo itu maintain kurin thakia mati la quality aro productivity itu han sob sai mati du hele du khiti bari kriya laga samoy de sob se dangor resource ekta ase sob se upor mati itu du hele du soil erosion mati loine polai ja itu nimide mati la productivity nahole bi tar la quality itu ke kamjor kur diye mati loine polai ja itu du hele du sob pitivi dewi ekta dangor issue nahole bi diktari ekta ase kinin de hele du ami khana hawa pani budla budli hua nimide itu bishi hua ase ami khan la state naglen de du hele du bishi bhag tu hele rangkhan jaga ase itu nimide mati loine polai ja soil erosion itu du hele bishi common ase landslide mati loine polai ja itu nimide rasta la osor khan de tani loa itu nimide পেৰাউলে নাপাৰিয়া এইটো বি হৈ থাকে আমি হান লাষ্টেত নাগলেণ্ডেটো হ'লে সদায় চাউল হ'লে বি বৰষুণ পানীটো হ'লে বেছি আহে এইটো নিমিতে আমি হান চবেই বুজিবলৈ লাগে বৰষুণ পানী আহিয়াটো হ'লেতো মাটি লহিনে পলাই যা এইটো বি হৈ থাকে এইটো নিমিতে মহান মাটি যতন কৰিনে ৰাখিবলৈ লাতাৰিকা জানিনে থাকিবলৈ লাগে মাটি লহিনে পলাই যা ইৰোজন এইটোতো হ'লেতো তিনিটা কিচিম আছে একটাটো উইণ্ড ইৰোজন দোচৰাটো ৱাটাৰ ইৰোজন আৰু tillage erosion inya koi thake jundu jaga de mati du plain thake aru sukha thake wind erosion hawa ba mati loine polai ja itu du dango problem ekta ase hawa maria ba mati opore thakya itu handu loine polai jae water erosion pani ba mati loine polai ja itu du borkhon pani giria la somoy de common ase tillage erosion itu du hole bishi bhag tu rangkhan jaga hande hi ulai jae আৰু যদি খেতিটো হ'লেতো শ্লোপ জেগাতে আছে হ'লেতো এইটো তিনিটা উইণ্ড ইৰোজন ৱাটাৰ ইৰোজন আৰু টিলেজ ইৰোজন এইটোলা প্ৰব্লেমটো ডাঙৰ হৈ যায় এতিয়া চইল ইৰোজন দে তিনিটা বেচিক প্ৰচেছ আছে একটাটো ডিটেচমেণ্ট অফ চইল মানে মাটি লৈ কিনে পলাই যা আৰু লৈ কিনে আলাগ জেগাতে পুঞ্চাই দিয়া ডিটেচমেণ্ট মাটি লৈ কিনে পলাই যা এইটোতো হ'লেতো বৰষুণ পানী ঘিৰি থাকিয়া লগা সময়তে নহ'লে বি পানী জ্বৰ পৰা একবাৰ পৰা আহিয়া নিমিতে আৰু মাত হাৱা লা ভেলচিটি বেছি তাকত আহিয়া নিমিতে বি হৈ থাকে আৰু মাটি লৈনে পলাই যাই থাকে লা সময়তে পানীৰ পৰা ঢাকাইনে দোচৰা জেগাতে পুঞ্চাই দিয়ে ইৰোজন চইল ইৰোজন মাটি লৈনে পলাই যা এইটো ৰখাবলৈ নিমিতে আলাগ আলাগ তাৰিকা আৰু বেষ্ট মেনেজমেণ্ট প্ৰেক্টিচেছ এইটো খান চলাবলৈ দৰকাৰ আছে সবচে আগেটো হ'লে এগ্ৰনমিক চইল কনজাৰ্ভেশ্যন মেজাৰ্ছ ইনিয়া কৈ থাকে এইটো লা তাৰিকা লা নিচেৰে ক্ৰপ ৰটেশ্যন মানে একটা জেগাতে এক চাউল পিছে এক চাউল কৰি কিনে

0: গুলি থাকি আছে, তাই বিমাৰ আছে, ধৰিব লাগে। তো জংঘল ইমান ডাঙৰ দেই, তাইক বিচাৰে বুলি একটা। আৰু মহানলা জংঘলটো চাইলেতো ৰংখাঙি আছে, আৰু ধৰিব গুলিতো আৰু এইটো ট্ৰেংকুলাইজ কৰিব লাগে, দাৱাই হালি কিনে এইটো বন্দুক দি হালি কিনে এইটো ডাৰ্ট মাৰিব লাগে, এইটো একটা। এণ্ড মেইনটো আৰু ৰাস্তা নাথাকে, মই এখন কেতিয়াবাতো 10 কিলোমিটাৰ ওপৰত ঠেং পৰা বিৰাই জানোৱাৰ কি ট্ৰিটমেণ্ট কৰোঁ বুলি নহ'লে বি ধৰি বুলি কাৰণে। তো এইটো চেলেঞ্জেছ এইটো আছে। আৰু তাতে মই এখন ফেচিলিটিজ বন্ধ কৰি না ৰাখি না, মোৰ তাতে খুন ওলাব নহ'লে বি কিবা ওলাই কিনা টেষ্ট কৰিব বুলি আৰু ক'ত জংঘলি কিনি আৰু কৰিব। তো এইটো এখন ৱাইল্ড লাইফ লগাটো মেডিচিনটো এইটো চেলেঞ্জটো বেছি ডাঙৰ আছে। আমাৰ খান খালি পেচেঞ্চ থাকিব লাগে, তাইখান লাগে চাইকলজি আণ্ডাৰষ্টেণ্ড এইটো বুজিব লাগে।
1: ফ্ৰম মনিটৰিং ডিজিজেছ এণ্ড প্ৰটেক্টিং এনিমেল হেল্থ টু ৰেস্কিউইং ইনজাৰ্ড ৱাইল্ড লাইফ এণ্ড ফেচিং ডেঞ্জাৰাছ চেলেঞ্জেছ ইন দ্য ফিল্ড, ৱাইল্ডলাইফ ভেটেৰিনেৰিয়ানছ প্লে এন এচেঞ্চিয়েল ৰোল ইন প্ৰিজাৰ্ভিং দ্য বেলেঞ্চ অফ নেচাৰ। Every life they save contributes to the survival of species and the protection of ecosystems. Wildlife conservation is not only about protecting animals, it is about safeguarding our environment, our future, and the delicate connection between humans and nature. As habitats continue to shrink and new health threats emerge, the role of veterinarians in wildlife care becomes more important than ever.

0: धर्मवीर जी है दिल्ली से, वो मेरे खास मित्र है वो।
1: ओके ठीक है, आप लोग सभी लोग सुनेगा साइट। ओके एंजॉय कीजिए और कॉल करने के लिए शुक्रिया।
0: धन्यवाद आपको हमारा कॉल रिसीव करने के लिए।
1: ठीक ठीक শুনিটা গাছ বিলাক প্ৰগ্ৰেমটি এইবাৰ দুচৰা গীত দি আছে অনিতা ফ্লেমত গাই আছে লতা মংগেশকৰ আৰু এইটো গীতটো পচন্দ কৰি কিনে অনুৰোধ কৰিছে মধ্য প্ৰদেশ পৰা ৰমেশ আৰু তাৰ পৰা তাৰ লগা কিছুমান সাথীবিলাকে ডেডিকেট কৰি কিনে আছে শুনি থকা চববিলাক শুনিব অনিতা ফ্লেম কি গীত।

0: Simbon Rongparti. Sina Rongparti. Iltema Rongparti. Aku moy bondhu kita se Soren Rongpar se Salim Rongpar se. Acha, itu ya. Iman he lembe moy bot kole tu hari. Eh, se kita hi Romet Putra. Aiko Munda.
1: Oh, ইমানে দেই মেম ওকে ঠিক আছে শিকারি আপনাৰ কল কৰিছে আপোনাৰ লা পছন্দিতা গীত শুনিবি আৰু এনজয় কৰি থাকিবি থ্যাংক ইউ ফর কলিং হনি ৰগা সবিলাক প্ৰগ্ৰামত এইবাৰ দুসৰা গীত কাৰণে কল কৰি কিনা পছন্দ কৰিছে বালিপাথৰ পৰা শিকাৰি ৰংফৰ আৰু তাৰ পৰা পছন্দ কৰিছে সিন্দুৰ ফিল্ম কি গীত গাই আছে মহম্মদ আজিজ আৰু কবিতা কৃষ্ণমূৰ্তি আৰু তাৰ পৰা তাৰ লগা ফেমিলি মেম্বাৰ্ছ আৰু এফ এম ট্ৰাকপেনলা কিছুমান সাথীবিলাকে ডেডিকেট কৰি কিনা আছে তো শুনিয়া শুৰু হ'ব সিন্দুৰ ফিল্ম কি গীত